0: উচিত আৰু জ্যতম কৰি ৰাখিবলৈ দিছে। কনচালটেশ্যনৰ দৰকাৰ এছেছমেণ্ট কৰাৰ পাছতে জেড টি ডি এৰ পৰা বাজাই ৰখা শ্ল' লৰিষ্টটো নেচাৰেল হেবিটেট চোখাই বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন এৰিয়াটি ছাৰি দিছে। জনাবতো ডিষ্ট্ৰিক্ট টুৰিজম এছ'চিয়েশ্যন বা ডিহত কি য়েপথমি আৰু চোখালো বস্তি মানুহখন লগতে জিমিদাৰ কাম আৰু জানৱৰ বাজাই ৰাখিবলৈ কমিটমেণ্ট দি মন খুচি জনাইছে। এছ'চিয়েশ্যন বা ৰিজন লগা ধন বায়'ডাইভাৰ্চিটি যতন কৰি ৰাখিবলৈ কমিউনিটিৰ পৰা ভাগ লোৱা লগা দৰকাৰ জনাইছে। জেড টি ডি এৰ পৰা মানুহখন লগতে জানোৱাৰ কাণ জখম দুখ নহ'লে বাহাৰ খান্দে দেখিলে অথৰিটিজ নহ'লে কনজাৰ্ভেশ্যন অৰ্গেনাইজেশ্যনছ লগতে ৰিপৰ্ট কৰিবলৈ আৰু জানোৱাৰ কাণ পেটছ হিচাপে নাৰাখিবলৈ অনুৰোধ কৰিছে। ওখা ডিষ্ট্ৰিক্ট পৰা এনভাইৰনমেণ্ট আৰু ক্লিনলিনেছ ড্ৰাইভ লগা সবচে পহিলা এডিশ্যনটো লংচা বস্তি দি আজি থিংক ক্লিন এণ্ড লিভ গ্ৰীণ লগা টিম নিচে দি লক্ষ্য কৰি দিছে। প্ৰগ্ৰামটো লংচা গভৰ্ণমেণ্ট এমপ্লয়িজ ইউনিয়ন বা লংচা ভিলেজ কাউন্সিল লগত মিলাই কিনে ৰাখিছে। প্ৰগ্ৰামটো কালচাৰেল হল দি খোলাই দি কিনে একটা মাছ ক্লিনলিনেছ ড্ৰাইভটো বস্তি দি ৰাখি কিনে 92 ছাপলিংছ গান ৰূপাই দিছে। প্ৰগ্ৰামটি কথা কৰি ডেপুটি চেয়াৰপাৰ্চন হুখা টাউন কাউন্সিল অঞ্জানো পি কিকন বা সুখা আৰু গীলা ছাপৰা খান আলগ আলগ ভাগ কৰিবলৈ, ৰিচাইক্লিং বঢ়াই দিবলৈ, প্লাষ্টিক বটলছ কমটি চলাবলৈ আৰু চেনিটেৰী আৰু মেডিকেল ৱেষ্ট খান মিলিয়া নিয়ম দি ডিছপ'জ কৰিবলৈ জনাইছে। তাৰ পৰা বস্তি মানুহখন লগতে এনভাইৰনমেণ্ট বাচাই দিবলৈ আৰু ড্ৰাইভ সময় ছেপলিংছ ৰূপাই দিয়া খান চাই ৰাখিয়া পৰা পাছতে বস্তি চন্দ্ৰ কৰি এনভাইৰনমেণ্ট যতন কৰি ৰাখিবলৈ অনুৰোধ কৰিছে। এমপ্লয়িজ ইউনিয়ন বা ক্লিনলিনেছ ড্ৰাইভটো মাহিনা দি দুবাৰ ৰাখিবলৈ জনাইছে আৰু হাৰ পৰিবাৰ লগতে কমচে কম একটা অৰ্নামেণ্টেল ট্ৰী ৰপাই কিনে বস্তি চন্দ্ৰ বনাই দিবলৈ মনতাই দিছে। লংচা ভিলেজ কাউন্সিল ৱোখা ডিষ্ট্ৰিক্ট পৰা ইণ্ডিয়ান মেড ফৰেইন লেগাৰ IMFL কব্জা কৰি ৰাখিয়া খাণ্ডো আজি বস্তি ভিতৰ দি নষ্ট কৰি দিছে। মানা কৰি দিয়া বস্তু খাণ্ডো পাব্লিক আৰু অথৰিটিৰ সামনেদি নষ্ট কৰিছে। কাউন্সিল বা মুদু আৰু নাচা কৰি দিয়া দাৱি মানা কৰি দিয়া ওপৰত বস্তি লগা ৰিজলিউশ্যন নামানিয়া খান কাৰণে বস্তি লগা কানুন হিচাপে কাৰা সজা দিবলৈ জনাই দিছে। এইটোৰ পৰা চব বস্তি মানুহখন লগত হেলদি শান্তি আৰু ড্ৰাগ ফ্ৰী কমিউনিটি ৰাখিবলৈ অনুৰোধ কৰি এইটো নিচিনা নিয়ম নোহোৱা কাম খান বস্তি অথৰিটিজ লগতে ৰিপৰ্ট কৰিবলৈ কৈছে। আৰু ফিফা ৱৰ্ল্ড কাপ দি ৰাউণ্ড অফ 16 দি আজিৰ পৰা শুৰু কৰি কিনে কেনেডাৰ পৰা মৰক্কো লগতে হিউষ্টন টেক্সাছ দি আজি ৰাতি খেলিবলৈ আছে। মেটচটো ৰাতি 10:30 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম দি শুৰু হ'বলৈ আছে। কেনেডাৰ পৰা ছাউথ আফ্ৰিকা লগতে হাৰাই দি কিনে সবচে পহিলা পৰা নক আউট ষ্টেজ দি পুঞ্জিছে আৰু মৰক্কো পৰা নেডাৰলেণ্ডছ লগতে একটা পেনাল্টি শ্বুট আউট দি হাৰাই দি কিনে আগি বঢ়াই যাইছে। দুসরা রাউন্ড অফ 16 ফিক্সারডো পারাগুয়েপরা ফ্রান্স লগতে ফিলাডেলফিয়া ইউনাইটেড স্টেটস দি খেলবলে আছে। ম্যাচটো পুজোর 2:30 দি শুরু হবলে আছে। খবর সৃষ্টি হেডলাইন্স দুবাৰ জানাই আছে। চিফ মিনিষ্টার নিপিয়র বা ট্র্যাক্টর্স আর ইউটিলিটি গাড়ি কাণ্ড CM's কর্পাস ফান্ড নিচিদে ভাগ করে দিছে। প্রধানমন্ত্রী নরেন্দ্র মোদী বা ইন্ডিয়া লগা সবচে পহিলা গ্রীনফিল্ড রিফাইনারি কাম পেট্রোকেমিক্যাল কমপ্লেক্স গেট করে দিছে। ইউনিয়ন মিনিষ্টার রাজনাথ সিং বা ম্যানুফ্যাকচারিং আর টেকনোলজি দি ইন্ডিয়া পর বেশি বাড়াই যাওয়া জানাই দিছে আর একটা স্লো লরিস লগতে সুখাল বস্তি জনপদ ডিস্ট্রিক্ট বাজাই দিছে। আর এটির লগত আজি সাম লগা খবর ইমানি শেষ করে আছি। শুনে থাকবে আহিয়াকালি পুজো 7:25 নাগামিজ খবর আনি দিবলে আছে।
1: Get tested for HIV and syphilis within the first 3 months of your pregnancy.
2: A pregnant HIV woman can prevent the transmission of HIV and congenital syphilis to her baby.
1: If you are tested positive, you can avail treatment that may save your baby from getting the infections.
2: HIV testing can be availed free of cost in the government hospitals across the state.
1: This information is brought to you by Nagaland State AIDS Control Society.
3: Good evening, this is Akashwani Kohima. I'm Nenem Hangsing with the Evening Bulletin. The headlines. Chief Minister Nipurio hands over tractors and utility vehicles under CM's Corpus Fund. Prime Minister Narendra Modi dedicates India's first greenfield refinery cum petrochemical complex. Union Minister Rajnath Singh highlights India's significant progress in manufacturing and technology. And once